0: हेलो फरमाइश
1: नमस्कार
0: जी. नमस्कार सर.
1: गांधा
0: कैसे आपने जोरहाटर आज कौन फिल्म गान शुनबा विचार
1: तेरे
0: नाम जो एट गान बजा दिन
1: बजा
0: हम दबा डेडिकेट कर फिल्म गान
1: প্ৰণতি দত্ত মাধৱী নাথ বা আপোনাক কৈছো
0: হব দিয়ক. আপোনাক আমি তেৰ নাম ফিল্মৰ এটো কোনো এটা গান জৰুৰ শুনাম. আপুনি এনেকে কল কৰিব লাগে. থেংক ইউ আমাৰ লগত এনেকে প্ৰগ্ৰামত লগত থাকিব, কল কৰিব. দিয়ক, হব.